0: দিকে তোমরা যে বললাম যে আমার তোমরা যেমন মিষ্টি ছেলে মেয়ে দুটি, হ্যাঁ আবার তোমরা ভালো, আবার তোমাদের মধ্যে দুষ্টুমিও আছে, এই জন্য তোমাদের থেকে মাঝে মাঝে সাবধানে থাকতে হয় বা বকাঝোকা করতে হয়। বজ্রবিদ্যুৎ তো সেরকম, সবটাই কিন্তু বজ্রবিদ্যুৎ খারাপ নয়, বজ্রবিদ্যুতের খুব মিষ্টি গন্ধ আছে, বজ্রবিদ্যুৎ পরিবেশের পক্ষে খুব উপকারী, এই বজ্রবিদ্যুৎ থাকুক, আমরাও থাকি, মাঝখানে থাকুক কে, সাবধানতা, সাবধান থাকলে বজ্রবিদ্যুৎ থাকবে, আমরাও ভালো থাকবো, প্রকৃতি ভালো থাকবে, ঠিক তো?
1: হ্যাঁ
0: বেশ।
2: বিদ্যার্থীদের জন্য অনুষ্ঠানে এতক্ষণ শুনছিলেন অষ্টম শ্রেণীর ভৌত বিজ্ঞান বিষয়ে আলোচনা, সঙ্গে ছিলেন তারকেশ্বর মহেশপুর উচ্চ বিদ্যালয়ের শিক্ষক পার্থ পাল ও দুই শিক্ষার্থী।
3: শুনলেন বিদ্যার্থীদের জন্য আকাশবাণী কলকাতা গীতাঞ্জলি।
4: पश्चिम बंगाल सरकार की ओर से विशेष घोषणा।
5: केंद्र और राज्य सरकारों की 54 प्रमुख योजनाओं के बारे में लोगों को जानकारी देने और सरकारी सेवाएं उपलब्ध कराने के लिए आपके इलाके में जन कल्याण शिविर नाम की एक नई पहल शुरू की जा रही है।
4: 15 जून से 17 जून 2026 तक रोजाना सुबह 10 बजे से शाम 5 बजे के बीच इन शिविरों में सरकारी योजनाओं के लिए आवेदन करने और विभिन्न सरकारी सेवाओं का लाभ उठाने का मौका मिलेगा।
5: ब्लॉक स्तर से शुरू करके हर नगर पालिका और नगर निगम क्षेत्र में आयोजित जन कल्याण शिविर में मुफ्त स्वास्थ्य जांच की सुविधा उपलब्ध होगी। आपके नजदीकी BDO ऑफिस, नगर पालिका, नगर निगम या ग्राम पंचायत से संपर्क कर सकते हैं। धन्यवाद।